0: নগাঁওবাসীৰ বাবে সুখবৰ।
1: 1991 চনতেই প্ৰতিষ্ঠিত হোৱা বৰা হাৰ্ডৱেৰৰ নৱতম সংযোজন টাটা ষ্টীল আছিয়ানা।
0: ইয়াত আছে টাটা কোম্পানীৰ দ্বাৰা নিৰ্মিত লোহাৰ ৰোড, টিনপাত, দৰ্জা, খিৰিকী ইত্যাদি ঘৰ নিৰ্মাণৰ প্ৰতিটো সামগ্ৰীৰ লগতে কৃষি সঁজুলি, উন্নত মানদণ্ডৰ ফেন্সিং আৰু বহুতো।
1: ক'ত আছে জানেনে?
0: নগাঁৱৰ এলফিন ষ্টোন চাৰিআলিৰ দক্ষিণপাত বাছ আস্থানৰ সমীপত টাটা ষ্টীল আছিয়ানা। যোগাযোগৰ নম্বৰ 9101772513।
1: নম্বৰটি পুনৰ কৈছো 9101772513।
0: ঘৰ সজাৰ কথা যেতিয়াই ভাবিব টাটা ষ্টীল আছিয়ানাৰ বস্তুহে ব্যৱহাৰ কৰিব। যদিহে বিচাৰিছে উন্নত মানদণ্ডৰ লোহা তেন্তে এটাই ঠিকনা, টাটা ষ্টীল আছিয়ানা, এতিয়া 5% ৰেহাই মূল্যত।
2: শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এবাৰ শুনক কহিনুৰ বুলছবিৰ মহম্মদ ৰফিৰ কণ্ঠৰ এই গীতটি।

হিন্দী বোলছবি গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই 8 বজাত শ্যামাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 গীতিমালিকা, 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

খুগম সংগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ ৰুণুমী ফুকনৰ কণ্ঠৰীতি গীত, গীতিকাৰ তফজ্জুল আলী, প্ৰযোজনা কিশোৰ দাসৰ।

ৰুণুমি ফুকনৰ কণ্ঠগীতটি শুনিলে। এইবাৰীয়া পুলক বেনাৰ্জী, গীতৰ কথা তফজুল আলীৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: পুলক বেনাৰ্জীৰ কণ্ঠগীতটি শুনিলে। গীতৰ কথা আছিল তফজ্জুল আলীৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক দৌলি ঘোষৰ কণ্ঠৰীতি গীত, গীতৰ কথা তফজ্জুল আলীৰ।

0: সমৰ হাজৰিকাৰ কণ্ঠত হেমন্ত দত্তৰ ৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ৰূপাঞ্জলি বৰুৱাৰ কণ্ঠৰীতি গীত। গীতৰ কথা গীতাঞ্জলি মহন্তৰ, প্ৰযোজনা পিটাৰ জোচেফৰ।

ৰূপাঞ্জলী বৰুৱাৰ কণ্ঠত গীতাঞ্জলি মহন্ত ৰচিত আৰু পিটাৰ জোচেফ প্ৰযোজিত গীতটি শুনিলে। আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, ৰাজ্যত চলিত বৰ্ষৰ জুনত জি এছ টি সংগ্ৰহ 15% বৃদ্ধি, সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ, বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যৰ 16খন জিলাত প্ৰচণ্ড গৰমৰ সতৰ্কবাণী জাৰি, গাঁৱে গাঁৱে যোগ মহাঅভিযানৰ অংশ হিচাপে ৰাজ্যৰ 6খন জিলাত যোগ প্ৰশিক্ষকসকলৰ প্ৰাৰম্ভিক পৰ্যায়ৰ সংহত প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি, আৰু ফ্ৰান্স আৰু মৰক্কোৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। ৰাজ্যত 2025 বৰ্ষৰ জুনৰ তুলনাত চলিত বৰ্ষৰ জুনত সামগ্ৰী আৰু সেৱাকৰ অৰ্থাৎ জি এছ টিৰ সংগ্ৰহ 15% বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় জি এছ টি গড়ে 9% বৃদ্ধি হৈছে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনৰ পঞ্জীয়নভুক্ত ঠিকাদাৰসকলৰ সৈতে কালি খানাপাৰাৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত জি এছ টি সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণৰ পাছত সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এইদৰে কয়। তেওঁ কয় যে জি এছ টি বৃদ্ধিৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম হিচাপে অসম পৰিগণিত হৈছে। এই ক্ষেত্ৰত কৰ ফাঁকি ৰোধ, ডিজিটেল কৰ ব্যৱস্থা সুদৃঢ় কৰা আৰু কৰৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে সুপৰিকল্পিত পদক্ষেপসমূহে সহায় কৰিছে। উল্লেখযোগ্য যে 2025 চনৰ জুনত অসমত 1255 কোটি টকাৰ জি এছ টি সংগ্ৰহৰ বিপৰীতে চলিত বৰ্ষৰ জুনত 1437 কোটি টকাৰ জি এছ টি সংগ্ৰহ কৰা হয়। জি এছ টি সংগ্ৰহৰ ক্ষেত্ৰত থকা বিভিন্ন সমস্যাসমূহ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত বৈঠকত কৰ ফাঁকি ৰোধৰ বাবে জি এছ টি সম্পৰ্কীয় নিয়ম পালনৰ সৈতে জড়িত বিষয় তথা এটা শক্তিশালী অৰ্থনীতি আৰু সমৃদ্ধ অসম গঢ়াৰ বাবে স্বচ্ছ কৰ ব্যৱস্থা গঢ়ি তোলা সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোনো ঠিকাদাৰে জি এছ টি ফাঁকি দিয়া তথ্য পোহৰলৈ আহিলে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে। তেওঁ ঠিকাদাৰসকলক এই ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম নকৰিবলৈ সতৰ্ক কৰি দিয়ে। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ হ'ব আৰু 13 আগষ্টত সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 20 জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে দিয়া প্ৰস্তাৱত অনুমোদন জনোৱা বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। শ্ৰীৰিজিজুৱে সামাজিক মাধ্যমযোগে কয় যে এই অধিৱেশনত ৰাষ্ট্ৰীয় গুৰুত্বৰ বিষয়বোৰক লৈ অৰ্থবহ বিতৰ্ক, আলোচনা আৰু সিদ্ধান্ত গ্ৰহণত গুৰুত্ব আৰোপ কৰা হ'ব। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ 16খন জিলাত প্ৰচণ্ড গৰমৰ সতৰ্কবাণী জাৰি কৰিছে। ইয়াৰ ভিতৰত কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা, চিৰাং, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, কামৰূপ, কামৰূপ মহানগৰ, দৰং, হোজাই, লখিমপুৰ, মাজুলী, শিৱসাগৰ, চৰাইদেউ আৰু ধেমাজি জিলা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই এই জিলাকেইখনত বতৰ উষ্ণ আৰু আৰ্দ্ৰ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে অসমৰ বায়ুত জলীয় বাষ্পৰ পৰিমাণ অধিক হোৱাৰ বাবে তাপমাত্ৰা 36 ডিগ্ৰী চেলছিয়াছ হলেও 45-50 ডিগ্ৰী চেলছিয়াছৰ লেখীয়া অনুভূত হয়। এনে পৰিস্থিতিত হিটষ্ট্ৰোক হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 6 জুলাইৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ উপৰি মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ভূটান আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল বৰাক উপত্যকাৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগজাননী দিছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গৰমৰ বাবে ৰাজ্যবাসীক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে সকলোকে অতিমাত্ৰা গৰমৰ বাবে সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজনত চিকিৎসা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে সকলোকে নিয়মীয়াভাৱে পৰ্যাপ্ত পৰিমাণে পানী খোৱাত গুৰুত্ব দিবলৈ কয়। কৰ্মৰ তাগিদাত বা একান্ত প্ৰয়োজনত ৰ'দৰ বাহিৰলৈ ওলাই যাবলগীয়া হলে সাৱধানতা অৱলম্বন কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে। অত্যাধিক গৰমৰ বাবে অসুস্থতা অনুভৱ কৰি

0: ততাতৈয়াকৈ নিকটৱৰ্তী চিকিৎসালয়লৈ গৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সকলোকে আহ্বান জনায়। মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত জেংৰাই কৃষিচক্ৰৰ অন্তৰ্গত মুদৈবিল গাঁৱৰ এগৰাকী কৃষকৰ পথাৰত আজি প্ৰথমবাৰৰ বাবে ড্ৰাম চিডাৰ নামৰ এবিধ কৃষি সঁজুলিৰে কঠীয়া সিঁচা হয়। কৃষি উন্নয়ন বিষয়া ৰাজা ফুকনে ড্ৰাম চিডাৰৰ জৰিয়তে কিদৰে বীজ সিঁচিব পাৰি এই বিষয়ে কৃষকসকলক অৱগত কৰে। বিষয়াগৰাকীয়ে জনোৱা মতে ড্ৰাম চিডাৰ হৈছে ধানৰ বীজ সঠিক দূৰত্বত আৰু সমভাৱে সিঁচিবলৈ ব্যৱহাৰ কৰা এবিধ আধুনিক কৃষি সঁজুলি। এই পদ্ধতিত অংকুৰিত ধানৰ বীজ পোনপটীয়াকৈ পথাৰত সিঁচা হয় আৰু ইয়াৰ ফলত বীজৰ অপচয় হ্ৰাস হোৱাৰ লগতে শস্যৰ বৃদ্ধি সমৰ্পত হয় আৰু উৎপাদনো বৃদ্ধি পায়।
1: আধুনিক প্ৰযুক্তিৰ সহায়ত আধুনিক যিসমূহ সঁজুলি ওলাইছে কৃষিৰ লগত জড়িত, সেই সঁজুলিসমূহ ব্যৱহাৰ কৰি এজন কৃষকৰ খৰচখিনি যদি আমি কমাব পাৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে কৃষকজন উপকৃত হ'ব। আৰু এই কথাটোকে আমি মানে লক্ষ্য কৰি আমাৰ এই যিটো সঁজুলি, এই সঁজুলিৰ সহায়ত আমি উজনি মাজুলীৰ কৃষিখণ্ডৰ মুদৈবিল গাঁৱৰ শ্ৰীযুত দুলাল বৰাদেৱৰ কৃষিপথাৰত আমি আজি প্ৰদৰ্শনীমূলকভাৱে ইয়াত কেইবাজনো কৃষকৰ উপস্থিত দেখুওৱা হৈছে। আৰু কৃষকসকলে এই যিটো কৃষি পদ্ধতি, এই যিটো সঁজুলি, ইয়াৰ যিটো ব্যৱহাৰ, এই ব্যৱহাৰ দিশটো তেওঁলোকে উপলব্ধি কৰিছে আৰু তেওঁলোকে পৰৱৰ্তী সময়ত এই সঁজুলি ব্যৱহাৰ কৰিয়ে ধান খেতি কৰিম বুলি কৈছে। গতিকে নিশ্চিতভাৱে ই এক ভাল খবৰ।
0: অসমৰ অংকিতা কোঁৱৰে কালি 13 ঘণ্টা 5 মিনিটত ইংলিছ চেনেল সফলতাৰে সাঁতুৰি ৰাজ্য তথা উত্তৰ পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা কৰে। ইংলেণ্ডৰ ডোভাৰ পৰা দিনৰ 1:30 বজাত যাত্ৰা আৰম্ভ কৰি ইংলিছ চেনেল অতিক্ৰম কৰি তেওঁ ইংলেণ্ডৰ সময়মতে যোৱা নিশা 2:35 বজাত ফ্ৰান্সৰ কেলিছত উপস্থিত হয়। ইয়াৰ পাছতে অংকিতা কোঁৱৰক ইংলিছ চেনেল ছুইমিং সংস্থাৰ পৰা স্বীকৃতি প্ৰদান কৰা হয়। উল্লেখযোগ্য যে ইংলেণ্ড ফ্ৰান্সক পৃথক কৰা ইংলিছ চেনেলক বৰফৰ পানী, কোবাল সোঁত আৰু অভাৱনীয় জোৱাৰ ভাটা তথা দ্ৰুত পৰিৱৰ্তিত বতৰৰ বাবে মুকলি পানীত সাঁতোৰা বিশ্বৰ অন্যতম কঠিন প্ৰত্যাহ্বান হিচাপে গণ্য কৰা হয়। যোগাভ্যাসক দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰ্শনক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে মুকলি কৰা গাঁৱে গাঁৱে যোগ মহাঅভিযানৰ অংশ হিচাপে যোগ প্ৰশিক্ষকসকলৰ প্ৰাৰম্ভিক পৰ্যায়ৰ 11 দিনীয়া সংহত প্ৰশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নিৰ্দেশনাত বঙাইগাঁও, কামৰূপ, কাছাৰ, যোৰহাট, কোকৰাঝাৰ আৰু শোণিতপুৰত প্ৰথম পৰ্যায়ৰ সংহত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই 6খন জিলাত মুঠ 598জন মূল প্ৰশিক্ষকে সফলভাৱে প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ পাছত গাঁও পৰ্যায়ত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত যোগাভ্যাস আৰু যোগৰ মূল্যবোধৰ প্ৰসাৰ কৰিব। এই প্ৰশিক্ষকসকলে তৃণমূল পৰ্যায়ত যোগ কাৰ্যসূচী অনুষ্ঠিত কৰা আৰু সজাগতা কাৰ্যসূচী আয়োজন কৰি গাঁৱে গাঁৱে যোগ মহাঅভিযানৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ অন্যান্য জিলাসমূহত পৰ্যায়ক্ৰমে এই মহাঅভিযান ৰূপায়ণ কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এখন স্বাস্থ্যৱান, সবল আৰু সমৃদ্ধ অসম গঢ়াৰ দিশত প্ৰতিখন গাঁও তথা প্ৰতিটো পৰিয়ালে যোগৰ বাৰ্তা লাভ কৰাটো নিশ্চিত কৰাৰ বাবে সকলো অংশীদাৰক আহ্বান জনাইছে। অসম চৰকাৰে 2025-26 খাৰিফ শস্য বিপণন বৰ্ষত 30 জুনলৈকে 6,88,796 মেট্ৰিক টনৰো অধিক ধান ক্ৰয় কৰিছে। ইয়াৰ ভিতৰত 6,56,426 মেট্ৰিক টনৰো অধিক ধান অবিকেন্দ্ৰীকৃত ক্ৰয় ব্যৱস্থাৰে আৰু 34,900 মেট্ৰিক টন বিকেন্দ্ৰীকৃত ক্ৰয় ব্যৱস্থাৰে ক্ৰয় কৰা হৈছে। ক্ৰয় কৰা ধানৰ এই পৰিমাণ নিৰ্ধাৰিত লক্ষ্যৰ 86% অধিক। সূত্ৰৰ পৰা জানিব পৰা মতে আহু খেতিৰ বতৰত মুঠ 51,780 খেতিয়কে ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কাৰ্যসূচীৰ অধীনত ধান বিক্ৰী কৰিছে আৰু ৰাজ্যত মুঠ 185টা ধান ক্ৰয় কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে। ৰাজ্যৰ 35খন জিলাৰ পৰীক্ষা কেন্দ্ৰত আজি অসম লোকসেৱা আয়োগৰ অধীনত সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছে। এইবাৰ 41,695 গৰাকী পৰীক্ষাৰ্থী প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হৈছে। অসম লোকসেৱা আয়োগে 78টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰিছে। ইয়াৰ ভিতৰত অসামৰিক সেৱাৰ বাবে 45টা, অসম আৰক্ষী সেৱাৰ বাবে 6টা, জিলা পৰিবহণ বিষয়াৰ বাবে 1টা, আবকাৰী অধীক্ষকৰ বাবে 1টা, সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ বাবে 1টা, অসম নগৰীয়া প্ৰশাসনিক সেৱাৰ বাবে 1টা, শ্ৰম পৰিদৰ্শকৰ বাবে 5টা, আবকাৰী পৰিদৰ্শকৰ বাবে 1টা, সহকাৰী নিয়োগ বিষয়াৰ বাবে 1টা, উপ পঞ্জীয়কৰ বাবে 1টা আৰু গৱেষণা সহায়কৰ বাবে 1টা পদ নিৰ্ধাৰণ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ 15টা কেন্দ্ৰত 13,522 গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে। বিশিষ্ট শিক্ষাবিদ, সাংবাদিক তথা সমাজ সংগঠক ডঃ প্ৰদীপ হাজৰিকাৰ 75 সংখ্যক উপজা দিনৰ সৈতে সংগতি ৰাখি মৰাণ মহাবিদ্যালয়ত আজি প্ৰথম বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। মৰাণ মহাবিদ্যালয়ৰ

0: উদ্যোগত আৰু ডঃ প্ৰদীপ হাজৰিকা স্মৃতি ন্যাসৰ সহযোগত আয়োজিত অনুষ্ঠানত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্ত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে সাংসদ যোগেন মোহন সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ তিস্তাৰ পাৰ বালাডুবা অঞ্চলেৰে বৈ যোৱা গংগাধৰ নৈত গা ধুবলৈ গৈ কালি এজন যুৱক সন্ধানহীন হয়। দুগিৰপাৰ গাঁৱৰ জাহিদুৰ ইছলাম নামৰ যুৱকজনৰ সন্ধানত বি এছ এফ আৰু এছ ডি আৰ এফে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে যুৱকজনৰ কোনো সন্ধান পোৱা হোৱা নাই বুলি আমাৰ সংবাদদাতাই জনাইছে। নগাঁও জিলাভিত্তিক আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতা কালিৰে পৰা নগাঁও চহৰৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ 24টা দলে অংশগ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে শাৰীৰিক গঠন আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে খেল অতি গুৰুত্বপূৰ্ণ। বিভিন্ন ক্ৰীড়াই মানসিক দৃঢ়তা শক্তিশালী কৰে বুলি উল্লেখ কৰে।
1: 24টা দিনে ল'ৰাই এই ছেকশ্যনত অংশগ্ৰহণ কৰিছে। একেবাৰে বাৰপূজীয়াৰ পৰা মই চাল্লা বৰজুৰিলৈকে দেখিছো প্ৰায় 24টা দলে ইয়াতে অংশগ্ৰহণ কৰিছে। ছোৱালীৰ দলৰো খেল আৰম্ভ হ'ব। খেল আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। খেলে আমাৰ শাৰীৰিক গঠনত মানসিক উৎকৰ্ষ সাধনত সহায় খেলি আজিকালি বহুতে প্ৰতিষ্ঠা লাভ কৰিব পাৰে। আমাৰ হিমা দাসৰ কথা আমি জানোৱেই, খেলি কেনেকৈ অসমলৈকে সন্মান কঢ়িয়াই আনিছে। লাভলীনা বৰগোহাঁই খেলি কেনেকৈ সন্মান কঢ়িয়াই আনিছে। সোণমণি চৰকাৰী আনিছে, খেলি কেনেকৈ অসমলৈকে সন্মান কঢ়িয়াই আনিছে, নিজৰ অঞ্চললৈকে সন্মান কঢ়িয়াই আনিছে, নিজৰ জীৱনলৈকেও প্ৰতিষ্ঠা কঢ়িয়াই দি আহিছে। গতিকে সকলোৱে খেলিব লাগে। খেলিলে মই আকৌ কৈছো, ফিজিকেলি আমি ফিট হয়, মেণ্টেলি আমি ফিট হয়। যি ল'ৰাই ভালদৰে খেলে, যি ছোৱালীয়ে ভালদৰে খেলে, বহু বেয়া কামৰ পৰা নিজক আঁতৰাই ৰাখে। যোনে খেলে তাৰ মেণ্টেলিটিও ভাল হয়। গতিকে সকলোৱে খেলক, তাৰ কাৰণে আহ্বান জনাইছো, অনুৰোধ জনাইছো।
0: ফ্ৰান্স আৰু মৰক্কোৱে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্ৰান্সে যোৱা নিশা ফিলাডেলফিয়াত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পাৰাগুৱেক 1-0 গলত পৰাস্ত কৰে। অধিনায়ক কিলিয়ান বাপ্পে খেলৰ 70 মিনিটত পেনাল্টিৰ সহায়ত ফ্ৰান্সৰ হৈ বিজয়সূচক গলটো দিয়ে। ফ্ৰান্স কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে মৰক্কোৱে হিউষ্টনত অনুষ্ঠিত প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডাক সহজে 3-0 গলত পৰাভূত কৰে। মৰক্কোৰ অজিদিনে উনাহিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰি দ্বিতীয়াৰ্ধত 2টা গল দিয়ে। ছফিয়ান ৰহিমীয়ে খেলৰ অন্তিম সময়ত গ'ল দি মৰক্কোৰ জয় নিশ্চিত কৰে। প্ৰতিযোগিতাত আজি নিশা 1:30 বজাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন খেলত ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাও আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
2: ৰাজ্যত জুনত জি এছ টিৰ হাৰ বৃদ্ধি, সংসদৰ বৰ্ষাকালীন অধিৱেশন 20 জুলাইত আৰম্ভ হোৱা আৰু সমগ্ৰ ৰাজ্যত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। প্ৰখৰ গ্ৰীষ্ম প্ৰৱাহত প্ৰাত্যহিক জনজীৱন স্থবিৰ হৈ পৰাৰ বাতৰি, প্ৰচণ্ড গৰমে দহিছে ৰাজ্য, বৃদ্ধি পাব তাপমান শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। একেটা বাতৰিক নিয়মীয়া বাৰ্তা অসমীয়া প্ৰতিদিন, অসমীয়া খবৰ, আমাৰ অসম, দৈনিক অগ্ৰদূত কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। দেশত ইথানল মিশ্ৰিত ইন্ধনক লৈ হোৱা বিতৰ্কৰ মাজতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে ভাৰতৰ পৰা পেট্ৰল ক্ৰয় নকৰাৰ বাবে লোৱা সিদ্ধান্তৰ বাতৰি, অসমীয়া প্ৰতিদিন কাকতে ভাৰতৰ পৰা ইথানল মিশ্ৰিত পেট্ৰল বৰ্জন ভূটানৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে অসমৰ অংকিতা কোঁৱৰে, ইংলিছ চেনেল হাতুৰী, অসম তথা উত্তৰ পূবৰ প্ৰথমগৰাকী মহিলা হিচাপে কৃতিত্ব অৰ্জন কৰাৰ বাতৰি আলোকচিত্ৰ সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰি দৈনিক জনমভূমি কাকতেও প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে জুনত অসমৰ জি এছ টি সংগ্ৰহ দেশৰ ভিতৰতে সৰ্বাধিক হোৱা বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰা ঘোষণাৰ জেৰটানি এটা বাতৰি প্ৰকাশ কৰিছে। দেশৰ এগৰাকী প্ৰাক্তন চোৰাংচোৱাই বাংলাদেশ সন্দৰ্ভত ৰাজহুৱা কৰা তথ্যৰ বাতৰি, দৈনিক জনমভূমি কাকতে বাংলাদেশত 13টা সন্ত্ৰাসবাদী শিবিৰ, ভাৰত বিৰোধী ষড়যন্ত্ৰৰ প্ৰাক্তন এজেণ্ট লাকী বিশ্বৰ ভয়ংকৰ তথ্য শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বিটিচিৰ কাৰ্যবাহী পৰিষদত কালি চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠনৰ বাবে লোৱা সিদ্ধান্তৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যত বিগত 10 বছৰত বজ্ৰপাতত 400ৰ অধিক লোকে প্ৰাণ হেৰুওৱাৰ এটা বাতৰি, দি আছাম ট্ৰিবিউন কাকতে লাইটিং ষ্ট্ৰাইকছ ইমাৰ্জ এজ লিটল থ্ৰেট টু আছাম শিৰোনামেৰে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া বাতৰি মাজলৈ উভতিছো।
0: ধন্যবাদ অৰূপ। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ

0: হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেটি পুনৰ এবাৰ। ৰাজ্যত চলিত বৰ্ষৰ জুনত GST সংগ্ৰহ 15% বৃদ্ধি। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যৰ 16খন জিলাত প্ৰচণ্ড গৰমৰ সতৰ্কবাণী জাৰি। গাঁৱে গাঁৱে যোগ মহাঅভিযানৰ অংশ হিচাপে ৰাজ্যৰ 6খন জিলাত যোগ প্ৰশিক্ষকসকলৰ প্ৰাৰম্ভিক পৰ্যায়ৰ সংহত প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি আৰু ফ্ৰান্স আৰু মৰক্কোৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত।
1: FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ কণ কণ ভাইটি ভণ্টিসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান সেউজী পাত। আজিৰ সেউজী পাত অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে মৃণালী শৰ্মায়।

0: ভাইটি ভণ্টিলৈ মৰম চেনেহ জনাই আজিৰ সেউজীপাত অনুষ্ঠান মুকলি কৰিছোঁ। ভাইটি ভণ্টিহঁত, তোমালোকৰ চাগে এতিয়া বৰ আনন্দ। ঘৰতে আছা, খেলা ধূলা কৰিছা, টিভি চাইছা, ছবি আঁকিছা, বহু ছাত্ৰ ছাত্ৰীৰে এতিয়া গৰমৰ বন্ধ। এই দিনকেইটা খুব উপভোগ কৰিবা দেই। আগতে আমি সৰু থাকোঁতে স্কুল বন্ধ দিলেই তালি টোপোলা বান্ধি মামাৰ ঘৰলৈ কিছুদিনৰ বাবে যাওঁ। তাত যে কিমান ফূৰ্তি কৰোঁ! ককা, আইতা, মামা, মাহী সকলোৰে লগত ধেমালি কৰোঁ, সাধু শুনো, ফুৰিবলৈ যাওঁ, ওচৰৰ লগৰ সমনীয়াৰ লগত খেলা ধূলা, বাৰীৰ ফল মূল বিচৰা, কিমান যে আনন্দ! মনৰ কোণত সেইবোৰ এতিয়াও সজীৱ হৈ আছে। ভাইটি ভণ্টিহঁত, তোমালোকেও যিমান পাৰা আনন্দ ফূৰ্তি কৰিবা। জ্যেষ্ঠজনৰ কথা মানিবা আকৌ দেই। আজিৰ দিনবোৰ আগৰ দৰে নহয় নহয়, গতিকে আমি অকণমান সাৱধানেৰে চলিব লাগিব। ভাইটি ভণ্টিহঁত, গৰমৰ বন্ধত আকৌ পঢ়া শুনা বন্ধ নকৰিবা। নিয়মিত পুৱা গধূলি পঢ়া শুনা কৰি থাকিবা। তাৰোপৰি সাধু কিতাপ, মহৎলোকৰ জীৱনী, ভ্ৰমণ কাহিনী আদিবোৰো পঢ়িবা। বাৰু, তোমালোকৰ গৰম বন্ধৰ এই দিনকেইটা সুমধুৰ হওক, খুব আনন্দ ফূৰ্তি কৰা দেই। এতিয়া আহোঁ আমাৰ আজিৰ সেউজীপাত অনুষ্ঠানলৈ। অনুষ্ঠানত প্ৰথমেই এটি গীত শুনো আহা।
1: নমস্কাৰ, মোৰ নামটো ঈশানৱী কশ্যপ। আজি মই এটা গীত গাব আহিছোঁ।

0: ভাল হৈছে, গীতৰ চৰ্চা কৰি থাকিবা দেই।
1: অঁ,
0: আকৌ আহিবা ইয়ালৈ।
1: অঁ
2: ভাইটি ভণ্টিহঁত, মই এতিয়া তোমালোকক সাহিত্যিক গল্পকাৰ মহিম বৰাদেৱৰ বিষয়ে কওঁ, শুনাচোন। 1926 চনৰ 6 জুলাইত দৰঙৰ সাধাৰুঘোপ চাহ বাগিচাত তেখেতৰ জন্ম হৈছিল। পিতৃ আছিল গজেন্দ্ৰনাথ বৰা আৰু মাতৃ চন্দ্ৰকান্তি বৰা। কলিয়াবৰৰ হাতবৰ আৰু কলিয়াবৰ হাইস্কুলৰ পৰা ক্ৰমে প্ৰাথমিক তথা হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ৰূপে কৰ্মজীৱন আৰম্ভ আৰু নগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰিছিল। মাজতে কিছুদিন গুৱাহাটী অনাটাৰ কেন্দ্ৰতো কাম কৰিছিল। ভাইটি ভণ্টিহঁত, অসমীয়া সাহিত্যত কাঠনিবাৰী ঘাট শীৰ্ষক গল্পৰ বাবে বিশেষভাৱে প্ৰখ্যাত মহিম বৰাদেৱৰ প্ৰকাশিত পুথিসমূহ হ'ল কাঠনিবাৰীৰ ঘাট, দেহাগৰকা প্ৰেম, মই পিপলি আৰু পূজা, ৰাতি ফুলা ফুল, বৰযাত্ৰী, বহুভুজী ত্ৰিভুজ, মোৰ প্ৰিয় গল্প, হেৰুৱা দিগন্তৰ মায়া, পুতলাঘৰ, এধানী মাহীৰ হাঁহি, অমৰ চকুলো, লাৰু গোপালৰ প্ৰেম, 32 পুতলাৰ সাধু, তেজীমলা আদি। তেওঁৰ অনবদ্য সৃষ্টি কাঠনিবাৰী ঘাটৰ গল্পসমূহ ইতিমধ্যে ভাৰতৰ বিভিন্ন ভাষালৈ অনুদিত হৈছে। ৰাতি ফুলা ফুল গ্ৰন্থৰ বাবে তেখেতে প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। তেখেতে অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰিছিল। ভাইটি ভণ্টিহঁত, মহিম বৰাদেৱ অসম সাহিত্য সভাৰ সভাপতিও হৈছিল। এধানী মাহীৰ হাঁহি উপন্যাসখনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 2008 চনত তেখেতে অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য উপাধি আৰু 2011 চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল। ভাইটি ভণ্টিহঁত, মহিম বৰাদেৱৰ বিষয়ে শুনিলা, আহাচোন আমি আকৌ এটি গীত শুনো।
0: কোৱাচোন তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম শ্ৰী চয়নিকা গগৈ।
0: চয়নিকা, কাৰ লগত আহিছা ইয়ালৈ?
1: মাৰ লগত।
0: মাৰ লগত আহিছা, এতিয়া ইয়াত গীত গাবা? মায়ে গীত শিকাই দিছে নেকি? মায়ে শিকাইছে। তুমি কোন শ্ৰেণীত পঢ়া?
1: টু।
0: ক্লাছ টু? গোৱা।

0: হৈছে আৰু ধুনীয়া ধুনীয়া গীত শিকি আকৌ আহিবা দেই। ভাইটি ভণ্টিহঁত, বিশ্বৰ এখন সমৃদ্ধিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ। মই আজি তোমালোকক এই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়ে কিছু কথা কওঁ, শুনাচোন। ভাইটি ভণ্টিহঁত, পৃথিৱীৰ সমৃদ্ধ দেশবোৰৰ ভিতৰত আমেৰিকা শীৰ্ষস্থানীয়। দেশখনৰ মাটি উৰ্বৰ, প্ৰাকৃতিক সম্পদ আৰু খনিজ সম্পদত দেশখনৰ প্ৰাচুৰ্য অপৰিমেয়। দেশখনৰ ৰাজ্যবোৰত তাম, সি, বক্সাইট, ফছফেট, সোণ, ৰূপ, নিকেল, কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ প্ৰচুৰ পৰিমাণে পোৱা যায়। দেশখনৰ প্ৰায় 30% বনাঞ্চল নানা মূল্যৱান গছেৰে ভৰা। গম আৰু অন্যান্য খাদ্যশস্যৰ খেতি প্ৰচুৰ পৰিমাণে হয়। একেদৰে পশুপালন আৰু ফল মূলৰ খেতিতো দেশখন সমৃদ্ধ। উৰাজাহাজ, তেলশোধনাগাৰ, কম্পিউটাৰ, ইলেক্ট্ৰনিকছ, ইঞ্জিনিয়াৰিং, অস্ত্ৰ শস্ত্ৰৰ কাৰখানা আদি দেশখনৰ প্ৰধান শিল্প। খাদ্য সামগ্ৰী, বিলাস সামগ্ৰী, বস্ত্ৰ, জোতা আদিৰ কল কাৰখানাও দেশখনৰ বিভিন্ন ঠাইত যথেষ্ট পৰিমাণে আছে। বিগত অৰ্ধ শতিকাত সমগ্ৰ বিশ্বতে মাৰ্কিন পণ্যৰ চাহিদা প্ৰভূত পৰিমাণে বৃদ্ধি হৈছে। পৰ্যটনো আমেৰিকাৰ অন্যতম বৃহৎ শিল্প। প্ৰতিবছৰে দেশ বিদেশৰ কেইবা লাখ পৰ্যটক আমেৰিকালৈ যায়। হাডসন, মিছৌৰী, মিচিচিপি, অহিঅ', কলোৰাডো, স্নেক, ৰিও গ্ৰাণ্ডে, আৰ্কানচাছ, পুটুমেক, ৰেইড, কলম্বিয়া, ইউকন আদি আমেৰিকাৰ প্ৰধান নদী। ৰকি দেশখনৰ প্ৰধান পৰ্বতমালা। ই সমগ্ৰ উত্তৰ আমেৰিকাৰ দীৰ্ঘতম পৰ্বতমালা। এই পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে মাউণ্ট মেকিনলে। চাৰিওফালে ওখ পৰ্বতেৰে আৱৰা ডেথ ভেলী পৃথিৱীৰ অন্যতম উত্তপ্ত আৰু শুষ্ক স্থান। মাত্ৰাধিক তাপমাত্ৰাৰ বাবে ইয়াত কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে। সেয়েহে এই খাদ ডেথ ভেলী বা মৃত্যু উপত্যকা নামে জনাজাত। ইটালীৰ অভিযাত্ৰী ক্ৰিষ্টোফাৰ কলম্বাছক আমেৰিকাৰ আৱিষ্কাৰক বুলি কোৱা হয়। ভাইটি ভণ্টিহঁত, আমাৰ দেশখনত যে এসময়ত ব্ৰিটিছসকলে ৰাজত্ব কৰি আছিল, ঠিক সেইদৰে আমেৰিকাতো ব্ৰিটিছসকলে উপনিৱেশ স্থাপন কৰিছিল। 1775 চনত স্বাধীনতা সচেতন হৈ তাৰ নাগৰিকসকলে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল আৰু আৰম্ভ হৈছিল আমেৰিকাৰ স্বাধীনতাৰ যুদ্ধ। 1776 চনৰ 4 জুলাইত আমেৰিকাৰ 13খন ৰাজ্যই স্বাধীনতা ঘোষণা কৰিছিল। 1783 চনৰ 3 ছেপ্টেম্বৰত ইংৰাজ চৰকাৰ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তি অনুসৰি উপনিৱেশবোৰৰ স্বাধীনতা স্বীকৃত হয় আৰু জন্ম হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতিৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল জৰ্জ ৱাশ্বিংটনে। ভাইটি ভণ্টিহঁত, আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন DC দেশখনৰ প্ৰধান চহৰ। আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ মূল নায়ক তথা দেশখনৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনৰ নামেৰেই চহৰখনৰ নামকৰণ কৰা হৈছে। ৱাশ্বিংটন আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেপাৰ বাণিজ্যৰ অন্যতম কেন্দ্ৰ। বিশ্বৰ ভিতৰতে এখন সমৃদ্ধ আৰু অত্যাধুনিক চহৰ। কেইবাটাও প্ৰসিদ্ধ যাদুঘৰৰ বাবে এই চহৰ বিখ্যাত। আমেৰিকাৰ আন কেইখনমান প্ৰসিদ্ধ চহৰ হ'ল নিউয়ৰ্ক, লছ এঞ্জেলছ, চিকাগো, হিউষ্টন, ফিলাডেলফিয়া, ছান ডিয়াগো, ডেড্ৰিড আদি। ভাইটি ভণ্টিহঁত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়ে শুনিলা, আহাচোন আমি আকৌ এটি গীত শুনি লওঁ। কোৱাচোন ভণ্টি, তোমাৰ নামটো?
1: নমস্কাৰ, মোৰ নাম শ্ৰী দিদীক্ষা শইকীয়া।
0: দিদীক্ষা, ক'ৰ পৰা আহিছা?
1: নগাঁও ডিফলু।
0: ডিফলুৰ পৰা আহিছা, কোন ক্লাছত পঢ়া?
1: 5ত।
0: তুমি আজৰি সময়ত কি কৰি ভাল পোৱা?
1: গান গাই ভাল পাওঁ।
0: আৰু ছবি আঁকানে?
1: আঁকো।
0: আঁকা? টিভি চোৱা নোচোৱা?
1: চাওঁ।
0: মোবাইল?
1: নাচাওঁ।
0: মোবাইল নোচোৱা? ভাল ছোৱালী দেই। কিতাপ পঢ়িবা আজৰি সময়ত? গীত গোৱাৰ লগতে আৰু বেলেগ বেলেগ কিতাপ পঢ়িবা দেই। এতিয়া গীত গাবা? গোৱা।

0: হৈছে? ধুনীয়া ধুনীয়া গীত শিকি আকৌ আহিবা দেই।
1: হ'ব।
0: ভাইটি ভণ্টিহঁত, উত্তৰ আমেৰিকা মহাদেশৰ তিনিখন দেশ ক্ৰমে আমেৰিকা, মেক্সিকো আৰু কানাডাত এই বৰ্ষৰ 11 জুনৰ পৰাই ফুটবল খেল হৈ আছে। তোমালোকে নিশ্চয় এই বিষয়ে গম পাইছা। বিশ্বকাপ ফুটবলৰ শুভাৰম্ভ হৈছিল 2 ফৰাচী ব্যক্তিৰ আশাসুধীয়া প্ৰচেষ্টাত। তেওঁলোক আছিল জুলে ৰিমে আৰু হেনৰি ডেলানে। বিশেষকৈ জুলে ৰিমেৰ অৱদান অতুলনীয় আছিল। বিশ্বৰ দেশবোৰক একত্ৰিত কৰি ফুটবল বিপ্লৱ বিয়পাই দিয়াৰ ক্ষেত্ৰত এই দুগৰাকী ফৰাচী ব্যক্তিৰ ত্যাগক সদায় স্বীকাৰ কৰিব লাগিব। ভাইটি ভণ্টিহঁত, ফুটবলতেই গোটেই জীৱন উচৰ্গা কৰা জুলে ৰিমেই বিশ্বকাপৰ প্ৰথম ট্ৰফিটোৰ যাৱতীয় খৰচ বহন কৰিছিল। 18 কেৰেট সোণৰ 11 পাউণ্ড ওজনৰ 35 ইঞ্চি উচ্চতাৰ এই কাপৰ বাবেই ৰিমেই খৰচ কৰিছিল 17,000 পাউণ্ড। পাছত ৰিমেৰ ত্যাগক স্বীকৃতি জনাই ফিফাই 1946 চনৰ পৰা বিশ্বকাপৰ ট্ৰফিটো জুলে ৰিমে কাপ বুলি নামাকৰণ কৰে। ভাইটি ভণ্টিহঁত, সমগ্ৰ বিশ্বতে ফুটবল এতিয়া কেৱল খেল হিচাপেই পৰিচিত নহয়, ই বিশ্ব ভাতৃত্বৰ বাটকটীয়া এটা মাধ্যমো। কেৱল ষ্টেডিয়ামৰ দৰ্শকৰ মাজতেই নহয়, টেলিভিশ্যন যোগেৰেও উপভোগ কৰা মানুহখিনিক পাহৰাই ৰাখে তেওঁলোক যে বিভিন্ন জাতি, ধৰ্ম, বৰ্ণৰ লোক। বিশ্ব ভাতৃত্ব আৰু বিশ্ব শান্তিৰ বাবে ফুটবল এক শক্তিশালী মাধ্যম। ভাইটি ভণ্টিহঁত, 11 জুনৰ পৰা 19 জুলাইলৈকে ফিফা বিশ্বকাপ খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ভাৰতীয় সময়মতে 12 জুনৰ পৰা 20 জুলাইলৈকে হ'ব। আয়োজক দেশকেইখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকো। 19 জুলাইৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব নিউজাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত। এইবাৰ বিশ্বকাপ খেল প্ৰতিযোগিতাত কিছু সালসলনি কৰা হৈছে। দলৰ সংখ্যা 32ৰ পৰা বাঢ়ি গৈ 48 পৰ্যন্ত হৈছে। এয়া ইতিহাসৰ আটাইতকৈ ডাঙৰ বিশ্বকাপ। মেচৰ সংখ্যা হ'ব মুঠ 104খন। ফাইনেল খেললৈ যাবলৈ এটা দলে মুঠ 8খন খেল খেলিব লাগিব। 16খন ষ্টেডিয়ামত খেল অনুষ্ঠিত হ'ব। এই খেলসমূহ আমেৰিকা যুক্তৰাষ্ট্ৰৰ 11খন ষ্টেডিয়াম, মেক্সিকোৰ 3খন আৰু কানাডাৰ 2খন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভাইটি ভণ্টিহঁত, ফিফা বিশ্বকাপ 2026ৰ বিষয়ে তোমালোকে বাতৰি কাকতসমূহত সবিশেষ পঢ়িবলৈ পাবা। পঢ়িবা দেই। ভাইটি ভণ্টিহঁত, এইখিনিতে আমি আৰু 2টি গীত শুনি লওঁ আহা। এতিয়া এটি আস্থা মহন্তৰ গীত শুনো আহাচোন।

সুন্দৰ হৈছে দেই ৰাষ্ট্ৰৰঙ্গিনী গীতৰ চৰ্চা কৰি থাকিবা। ভাইটি ভণ্টিহঁত, আজিৰ সেউজীপাত অনুষ্ঠান সামৰাৰ সময় হৈ আহিল। তোমালোকলৈ মৰম চেনেহ জনাই মই মৃণালী শৰ্মাই আজিৰ সেউজীপাত অনুষ্ঠান ইমানতে সামৰিছোঁ। তোমালোকলৈ পুনৰ মৰম থাকি।

সেউজী বাট অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এইবাৰ শুনক মাজনী বৰা শইকীয়া আৰু সংগীসকলৰ কণ্ঠৰ নাম।

0: আকাশবাণী নগাঁও কেন্দ্ৰৰ সমূহ শ্ৰোতালৈ জনাইছোঁ আন্তৰিক প্ৰীতি আৰু সম্ভাষণ। গাঁৱত এদিন অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁ মৰিগাঁও জিলাৰ এক কৃষি প্ৰধান অঞ্চল গছবাৰী গাঁও। নামটোতেই লুকাই আছে গাঁওখনৰ তাৎপৰ্য। চাৰিওফালে গছ গছনিৰে আগুৰা এই গাঁওখন। মৰিগাঁও চহৰৰ উত্তৰ দিশত অৱস্থিত এই গাঁওখনত সকলো লোক অতীজৰে পৰা মিলা প্ৰীতিৰে বসবাস কৰি আহিছে। এই অঞ্চলটো মৰিগাঁও মৌজাৰ অন্তৰ্গত আৰু মৰিগাঁও বিধানসভা সমষ্টিৰ এক উল্লেখযোগ্য অঞ্চল। গাঁৱৰে পথাৰত মাঘ মাহত অনুষ্ঠিত হয় মহ যুঁজ প্ৰতিযোগিতা। গাঁৱৰ নিচেই কাষতে মৰিগাঁও মহাবিদ্যালয় মৰিগাঁও বুনিয়াদী অভ্যাসন বিদ্যালয় অৱস্থিত। গছবাৰী গাঁৱৰ খেলপথাৰখন বহুতো নতুন প্ৰজন্মৰ খেলুৱৈৰ সৃষ্টিৰ এক প্ৰাংগণ। ওচৰতে আছে আৰক্ষী সংৰক্ষিত বাহিনী। শেষ মূৰত থকা জুৰীয়া হাঁহ জুবি সঁচাকৈ মনোমোহা। কাষতে ৰাইজৰ পুখুৰী, পুখুৰীৰ পাৰতে থকা আম গছৰ আম পকিবলৈ নাপায় কেঁচাতেই ল'ৰা ছোৱালীবোৰে ফৰ্মুটি মাৰি পাৰে আৰু কলপাতত ভোট জলকীয়া পিটিকী খায়। সেই পুৰণি কথা সৰিয়া গছবাৰী গাঁৱৰ এজন জ্যেষ্ঠ ব্যক্তি।
1: মোৰ নাম মনোৰম মেধি। মোৰ ঘৰ গছবাৰী গাঁৱত আৰু জিলা আমাৰ মৰিগাঁও। আমি মৰিগাঁও জিলাৰ একেবাৰে আমি টাউনতে পৰোঁ, যদিও আমাৰ গাঁওখন টাউনত পৰে 8 নম্বৰ ৱাৰ্ড হিচাপে। কিন্তু আমি এতিয়াও প্ৰায় গাঁৱলীয়া হিচাপেই, গাঁও হিচাপে আমি জীৱন অতিবাহিত কৰি আহিছোঁ। এটা কথা ভাল লাগে, আমাৰ ইয়াতে আমাৰ গাঁৱত 2টা নামঘৰ আছে, অতীজৰে পৰা আছে। আৰু তেতিয়া আমাৰ বয়োজ্যেষ্ঠ ককা দেউতা, আজোদেউতা এইসকলৰ প্ৰচেষ্টাত নামঘৰ সজাইছিলে। তেখেতসকলে নিজেই কাঠ বাঁহ প্ৰায় ইয়াৰ পৰা 30-35 কিলোমিটাৰ দূৰলৈ গৈ নিজৰ গৰু গাড়ী লৈ, আৰু ধৰমতুল বুলি কয়, ধৰমতুলৰ স্থানৰ পৰা তেখেতসকলে মানে খাল কাঠ আনি, ফৰেষ্টৰ লগত যোগাযোগ কৰি খাল কাঠৰ সূতা আনি আমাৰ ইয়াতে নামঘৰ সজাইছিলে। খুব ভাল লাগিছিল। আমি তেতিয়া, আমাৰ জন্ম হোৱাই নাছিল, আমাৰ ককা দেউতাহঁতৰ, আজো ককাহঁতৰ দিনৰ কথা এইবিলাক আমি শুনিছিলোঁ আমাৰ দেউতাহঁতৰ মুখত, আমাৰ ককা দেউতাৰ মুখত আমি শুনিছিলোঁ। শুনি পেলাই আমি নিজেই অত্যন্ত আপ্লুত হৈছিলোঁ যে এটা সময়ত যে গৰু গাড়ী লৈ পেলাই তেখেতসকলে ইমান দূৰৰ পৰা সূতা, খাল কাঠৰ সূতা আনি নামঘৰ প্ৰতিষ্ঠা কৰিলে। আমি সঁচাকৈ তেখেতসকলৰ আমাৰ বৰ চিৰনমস্য। সেইসকল ব্যক্তি যদিও আমাৰ মাজত নাই, তেখেতসকলৰ শান্তিৰ, চিৰশান্তিৰ আমি কামনা কৰিছোঁ। বা যি নহওক, আমাৰ গাঁৱতে 2টা নামঘৰ আছে। আমি প্ৰায় আমাৰ জনবসতি 300 ঘৰমান মানুহ আনুমানিক হ'ব। এই 300 ঘৰৰ ভিতৰত এটা হৈছে ডাঙৰ খেল, ডাঙৰ খেলটোত যথেষ্ট মানুহ আছে, আৰু এটা আছে সৰু খেল। সৰু খেলত এতিয়াও প্ৰায় 120 ঘৰমান মানুহ তেখেতসকলো আছে। আৰু ধৰ্মীয় সংক্ৰান্তত আমাৰ ভাল লাগে 2টা নামঘৰতে, বিশেষকৈ ডাঙৰ যিটো বৰনামঘৰ বুলি কওঁ আমি, সেই বৰনামঘৰটোত ৰাতিপুৱা আইসকলে আহি বাহী নাম গোৱা বুলি কয়, প্ৰায় 9:30-10:00 বজাত তেখেতসকলে বাহী নাম গায়, আৰু ভকতসকলে আহি 11:00 বজাত ভকতসকলে আকৌ নাম প্ৰসংগ কৰে। ঠিক তেনেকৈ আবেলি সময়ত আইসকলে আহি আকৌ নাম প্ৰসংগ কৰে। সন্ধিয়া আকৌ আমাৰ ভকতসকলে গৈ পেলাই আমাৰ নাম প্ৰসংগ কৰে। এইটো এটা আমাৰ কাৰণে ধৰ্মীয় দিশতে হওক বা আমাৰ গুৰুজনাৰ, শংকৰ গুৰুজনাৰ যি আদৰ্শ, শংকৰ গুৰুজনাই দি যোৱা আমাৰ নাম কীৰ্তন, এইটো পৰম্পৰাগতভাৱে অতীজৰে পৰা এতিয়াও আমাৰ মাজত প্ৰচলিত হৈ আছে। আৰু আমি অত্যন্ত আনন্দিত হওঁ, বিশেষকৈ যেতিয়া ভাদ মাহ আহে। ভাদ মাহত আমাৰ এই কেইভাগ নাম চলি থকাৰ উপৰিও গুৰুজনাৰ তিথি হওক, মাধৱ গুৰুদেৱৰ তিথি হওক বা জন্মাষ্টমী হওক, এনেধৰণৰ উৎসৱ পাৰ্বণ যেতিয়া থাকে, সেই মানে তিথিসমূহত প্ৰত্যেক তিথিতেই অতীজতে আমাৰ ভাওনা, একোখনকৈ ভাওনা অনুষ্ঠিত কৰিছিলে। অৱশ্যে লাহে লাহে সেই ভাওনাসমূহ

0: সংকীয় ভাওনা, শংকৰদেৱৰ বিৰচিত যিখন যি ছখন নাট আছিলে পত্নীপ্ৰসাদ, ৰাম বিজয়, এনেধৰণৰ যি ছখন নাট আছিলে, সেই ছখন নাটৰ যিকোনো এখন মানে প্ৰদৰ্শন কৰিছিলে। আৰু আমিও তেতিয়া সেই নাটৰ অংশীদাৰ হিচাপে আমিও ভাও লৈছিলোঁ। কেতিয়াবা হয়তো তেতিয়া সেই দিনত মহিলাই বা ছোৱালীয়ে তেনেধৰণৰ মহিলা মানে হেৰি নকৰে, অভিনয় নকৰা নাছিলে। আমাৰ পুৰুষৰ ভিতৰতেই মহিলাৰ অভিনয়টো কৰিছিলে। যি নহওক, আকৌ বছৰেকীয়া ভাওনা বুলিও এখন ভাওনা তেখেতসকলে ধৰ্মীয়ভাৱে অনুষ্ঠিত কৰে। প্ৰত্যেক বছৰেই তেখেতসকলে এখন ভাওনা অনুষ্ঠিত কৰি আছিলে। কেতিয়াবা তাৰ মাজে মাজে আকৌ সামাজিক নাটো, আমাৰ মানে আধুনিক নাটক তেখেতসকলে মানে অনুষ্ঠিত কৰি অহা আমি দেখিবলৈ পাইছিলোঁ। অৱশ্যে সময়ৰ লগে লগে সেইসমূহ কিছু এটা কমি গৈছে, যদিও এতিয়াও আমাৰ মাজত সেইবিলাক প্ৰচলিত হৈ আছে। উৎসৱ পাৰ্বণ হিচাপে যদি আমি লক্ষ্য কৰোঁ, আমাৰ মাজত আমাৰ গাঁৱত ভালেকেইটা উৎসৱ পালন কৰা হয়। বিশেষকৈ দৌল যাত্ৰা, আমাৰ সেই ককা আজু ককা দিনৰ সেই যেতিয়া নামঘৰ প্ৰতিষ্ঠা কৰিছিলে, তেতিয়াৰ পৰাই এই আজু ককাসকলৰ দিনৰ পৰাই আমাৰ ফাকুৱা দৌল উৎসৱ, দৌল উৎসৱ উদযাপন কৰি আহিছে। আৰু প্ৰত্যেক বছৰে দৌল উৎসৱ হোৱাৰ লগে লগেই ৰাতিলৈ এখন ভাওনা অনুষ্ঠিত কৰিছিলে। আমি নিজেই তাত অংশগ্ৰহণ কৰিছিলোঁ। যি নহওক, অত্যন্ত আমাৰ ভাওনা মানে দৌল অহাৰ, দৌল উৎসৱ অহাৰ লগে লগে আমি অত্যন্ত আনন্দিত হৈ থাকোঁ। মানে আমাক কি ভাও দিব, কি ভাও দিব, এইবিলাক মানে আমি খুব মানে আগ্ৰহী হৈ থাকোঁ। কেতিয়াবা নিজৰ পচন্দ মতে ভাওটো পালে ভাল লাগে, আৰু কেতিয়াবা ৰাইজেতো পচন্দ নকৰিবও পাৰে, মই বেয়া পোৱা ভাওটো হ'লেও আমি অনিচ্ছাকৃতভাৱে হ'লেও আমি ভাও অভিনয় কৰিছিলোঁ। এইটো মানে এটা পৰম্পৰাভাৱে চলি আহিছে। এতিয়াও আমাৰ সেই দৌল উৎসৱ আমাৰ মাজত এতিয়াও অনুষ্ঠিত হৈ আছে। আমি খুবেই আনন্দিত হওঁ। আৰু দৌল উৎসৱ হোৱাৰ লগে লগে আমাৰ কেতিয়াবা দুদিনীয়া কাৰ্যসূচী হয়, কেতিয়াবা তিনিদিনীয়া কাৰ্যসূচী হয়, এনেধৰণে আমি পালন কৰি আহিছোঁ। ঠিক তেনেকৈ আজি ৰাস উৎসৱ আমাৰ মাজত, আমাৰ ৰাস উৎসৱো হয়। আমাৰ গাঁৱতে এখন আহল বহল এখন খেলপথাৰ আছে, সেই খেলপথাৰখনতেই প্ৰত্যেক বছৰেই আমাৰ ৰাস উদযাপন কৰা হয়। আৰু ৰাস উদযাপন কৰাৰ লগে লগে আমাৰ অকল গাঁৱৰ ব্যক্তিসকলেই নহয়, আইসকল বিশেষকৈ অনুষ্ঠানটো আগধৰে আমাৰ আইসকলৰ ভিতৰৰ ফালৰ মহিলাসকলৰ ফালৰ পৰা, আৰু আমাৰ ওচৰ পাজৰ যিকেইখন গাঁও আছে, আমাৰ পূবত আছে সোণাৰী গাঁও, ঠিক তেনেকৈ জ্যোতিনগৰ, পশ্চিম ফাললৈ আছে আমাৰ এই ফুলবাৰী, কল্যাণপুৰ, আৰু আনকি দূৰ দূৰণিয়ে আমাৰ নাওকটা দলেচুবাৰ ব্যক্তিসকলো, আইসকলো আহি বা ব্যক্তিসকলো আহি এই অনুষ্ঠানত মানে জড়িত হৈ পৰে। আমি খুবেই আনন্দিত হওঁ, খুব বৰ ধুনীয়া লাগে। মানে দুদিনীয়া বা কেতিয়াবা তিনিদিনীয়া এনেধৰণে আমি পালন কৰি আহি আছোঁ। গাঁওখনত সঁচাকৈ আমি অত্যন্ত মানে আমাৰ গাঁৱত বহুতো গছ আছিলে, বহু বেছি গছ, আৰু বিভিন্ন জাতীয় মানে গছ আছিল কাৰণে আমাৰ এই গাঁওখনৰ নামটো সাধাৰণতে গছবাৰী গাঁও বুলি পেলাই সকলোৱে মানে চিনাকি এটা হৈ গৈছে। আৰু বোলে কয় এই গছবাৰী গছবাৰী, এই গছ বেছি আছে, ঠিক তেনেকৈ কৈ কৈ কৈ কৈ সেইকাৰণেই আমাৰ এই গাঁওখনৰ নামটো হৈছে গছবাৰী। আৰু এটা কথা ভাল লাগে, আমাৰ এই ফিল্ডখন খেলা ধূলা সংক্ৰান্তত মানে গোটেই গাঁৱৰ ল'ৰাবোৰ আহি ইয়াতে গৰম দিনত তেওঁলোকে ফুটবল খেলে, আৰু ক্ৰিকেটটো গছবাৰী প্ৰিমিয়াম লীগ হিচাপে তেওঁলোকেতো ক্ৰিকেটটো বেছি মানে গুৰুত্ব দিয়ে, ফুটবলো তেওঁলোকে প্ৰেক্টিছ কৰি থাকে, শাৰীৰিক চৰ্চা এটা হৈ থাকে, সি এটা ভাল লাগে। আৰু এই গছবাৰী প্ৰিমিয়াম লীগ বুলি এটা তেওঁলোকে মানে এটা টীম তৈয়াৰ কৰি লৈছে। গাঁৱৰ ওচৰে পাঁজৰে দুই চাৰি ল'ৰা উদীয়মান খেলুৱৈও আহে, তেওঁলোকে মানে এটা গোট হৈ লৈ এইবাৰ খেলা ধূলা কৰে। আৰু তাৰোপৰি তেওঁলোকে নাম দি লৈছে গছবাৰী প্ৰিমিয়াম লীগ। আৰু এই তেওঁলোকে মানে ৰেজিষ্ট্ৰেশ্যন কৰিবলগীয়া হয়, ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই এজন ল'ৰাক ইণ্টাৰনেশ্যনেল খেলুৱৈসকলক যেনেকৈ প্ৰিমিয়াম লীগত যেনেকৈ মানে তেওঁলোকক কিনা বেচা কৰে, ঠিক তেনেকৈ তেওঁলোকক মানে এটা এটা টীমত এজন অনাৰে তেওঁলোকক মানে টীমত লৈ লয়। লৈ লোৱাৰ পিছত এতিয়া খেলখন প্ৰায় ডেৰ দুমাহ কেতিয়াবা তিনিমাহ পৰ্যন্ত মানে চলি থাকে। প্ৰত্যেক দেওবাৰে দেওবাৰে দুখন মেটচকে তেওঁলোকে মানে অনুষ্ঠিত কৰে। আৰু আমাৰ সমূহ ৰাইজে আহি যিসকলে সময় সুবিধা পায় তেখেতসকলে আহি এই খেল উপভোগ কৰে। আমাৰ খেলুৱৈসকলকো আমি ধন্যবাদ জনাওঁ আৰু দৰ্শকসকলকো আমি এই সুবিধাতে, আমিতো আৰু বাহিৰত গৈ পেলাই তেনেধৰণৰ এটা চাব নাপাওঁ বা সুবিধা নাপাওঁ, আমি ইয়াতে সেই ধৰণৰ প্ৰচেছটো আমি দেখিবলৈ পাই আমি খুবেই জ্যেষ্ঠসকলে আনন্দিত হওঁ। আৰু এই যে মৃতকৰ সংক্ৰান্তত আমাৰ গাঁৱত এটা ইমান ধুনীয়া এটা প্ৰচেছ কৰি লৈছে, এই যে গছবাৰী প্ৰিমিয়াৰ লীগ, এই তেওঁলোকে এই জৰিয়তে মানে এটা হোৱাটছআপ গ্ৰুপ খুলি লৈছে। এই হোৱাটছআপ গ্ৰুপটোত তেওঁলোকে আমাৰ যেতিয়া কোনোবা এজন ব্যক্তি মানে দেহ অৱসান ঘটে, তেতিয়া মৃতকৰ আত্মাৰ এই সৎকাৰৰ কাৰণে আমাৰ ঘৰে ঘৰে গৈ ক'ব নালাগে। এই হোৱাটছআপ গ্ৰুপটোত যেতিয়া আমাৰ এটা মেছেজ দি দিয়ে, দি দিয়াৰ লগে লগে প্ৰায় একদম অতি কমেও 80 ল'ৰাৰ পৰা প্ৰায় কেতিয়াবা 150-200 ল'ৰা মানে আমাৰ উপস্থিত হৈ যায়, আৰু সকলোৱে নিজে যিমানখিনিলৈকে পাৰে আৰু সহায় সহযোগিতা কৰি কাঠ বাঁহ গোটেইখিনিত যোগান কৰি মৃতকৰ সৎকাৰ কাৰণে তালৈ আগবাঢ়ি মানে ডক্টৰেট উপাধি লৈছে। আৰু এজনে ডক্টৰ ৰঞ্জিত কলিতা, তেখেত আমাৰ গাঁৱৰ একদম স্থায়ী বাসিন্দা, তেওঁ এতিয়া বৰ্তমান হেৰিত আছে, এই কি কয় মায়ং মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে আছে। ডক্টৰ প্ৰাজ্ঞল হাজৰিকা, তেওঁ চৰাইবাহী কলেজৰ ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাপে আছে, আৰু সদৌ অসম সাহিত্য সভাৰ উপসভাপতি হিচাপে আমাৰ নৰেন্দ্ৰনাথ কেওঁ ছাৰ আছিলে, তেখেত অৱশ্যে ইতিমধ্যে বিদায় লৈছে, প্ৰয়াত হৈছে। বা যি নহওক, আমাৰ ইয়াত শিক্ষা দীক্ষাৰ সংক্ৰান্তত খুব আগবঢ়া নহয় যদিও, কিন্তু ভালেকেইজন ব্যক্তি
1: গাঁৱৰ নাম কৰি
0: মানে গাঁৱলৈ সুনাম কঢ়িয়াই আনিবৰ কাৰণে সক্ষম হৈছে। আমি তেখেতসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু ইয়াতে আমাৰ ল'ৰাবোৰক শিক্ষা দীক্ষাৰ সংক্ৰান্তত এটা লাইব্ৰেৰীও আছে, লাইব্ৰেৰীটোতে ল'ৰা ছোৱালীবোৰ আহি কিতাপ পত্ৰ, বিভিন্ন ধৰণৰ কিতাপ আছে সেইবিলাক, আৰু পেপাৰ পত্ৰ আছে সেইবিলাক তেওঁলোকে চোৱা চিতা কৰে। এনেধৰণৰ মানে এটা পৰিৱেশ সঁচাকৈ আমি বৰ ভাল পাইছোঁ। আৰু
1: গছবাৰী গাঁওখন ডাঙৰ হোৱাৰ বাবে গাঁওখনত দুটিকৈ নামঘৰ আছে, আৰু নামঘৰত প্ৰায় ভাগৱত পাঠ, নাম প্ৰসংগ হৈয়ে থাকে। গছবাৰী গাঁৱত আহি জুনু খুৰীৰ ঘৰত যদি নাহোঁ, আমাৰ অনুষ্ঠানটি আধৰুৱা হৈ থাকিব। তেখেতে আকাশবাণী নগাঁৱৰ এগৰাকী নিয়মীয়া শ্ৰোতা। আহকচোন, তেখেতে কি কয় শুনো। তেওঁৰ হেনো এটি সৰু মোবাইলহে আছে, আৰু সেইবাবে তেখেতে গীত অনুৰোধ কৰিবলৈ নোৱাৰে। আপোনাৰ গীত শুনা হেঁপাহ আমি পুৰাবলৈ নিশ্চয় যত্ন কৰোঁ।
2: মই অনুষ্ঠান ভাল পাওঁ, আকৌ সুলহৰি হেৰি কি বুলি কয় কৃষি অনুষ্ঠান, আৰু হেৰি সুলহৰি ভাল পাওঁ, আৰু এইবিলাক হেৰি আধুনিক গীত, আৰু কি বুলি কয় এয়া সেই চমু বাতৰিটোও শুনো, আঞ্চলিকটোও শুনো, দুয়োটাই শুনো, আকৌ অনুৰোধৰ গান শুনো, আৰু কেতিয়াবা নাটকো শুনো, নাটক সেইফালে নাটকো শুনো, মই গোটেইখিনিয়ে শুনো, আগবেলাও মানে শুনো গান চান হেৰি কৰি 10টা বজালৈকে শুনো আৰু। এইখিনি মই আচলতে মই নিয়মীয় শ্ৰোতাই, কেতিয়াবা মোবাইল ডাঙৰ মোবাইল নাই কাৰণে হেৰি হেৰি কৰিবলৈ অনুৰোধ কৰিবলৈ, এতিয়া সৰু মোবাইলতটো নোৱাৰি, সেইখিনি শুনো আৰু।
1: আপুনি ক'লে যে আপুনি গীত শুনি ভাল পায়, এতিয়া আপোনাৰ কাৰণে আমি এটি গীত বজাম, আপুনি কি গীত শুনিব বিচাৰিব?
2: মনোজ্যোৎস্না মহন্ত হেৰি প্ৰকাশনৰ মাজে মাজে সেই গীতটো শুনিম।

0: গাঁৱৰ সেই ডিউটি গোসাঁই নাই। মোবাইল নথকা দিনত ভূঁই ৰোৱা নিজৰ জীয়ৰীৰ দূৰৰ পৰা মাকে চিঞৰা সেই ঘন ফলা চিঞৰ নাই। কিয় মাতি আছ সেই বুলি ওলোটাই মৰা চিঞৰো নাই। পকা ধানৰ মাজৰ সৰু সৰু আলিত দৌৰি ফুৰা আমেজো যেন ম্লান পৰি গ'ল। এইবাৰ আহকচোন গাঁৱৰ আত্মসহায়ক গোটৰ এগৰাকী সক্ৰিয় সদস্যা তথা কলা সংস্কৃতিৰ সাধক বুলবুলি কলিতাক গাঁওখনৰ বিষয়ে কি কয় শুনো।
1: মোৰ গাঁৱৰ নাম যিজন বৰ নামঘৰ বুলি কয়, তাত আইসকলে ৰাতিপুৱা প্ৰসংগ কৰে, ভকতসকলে দুপৰীয়া প্ৰসংগ কৰে আৰু গধূলি ভকতসকলে প্ৰসংগ কৰে। সেইটো আমাৰ আমি দেখি অহাৰ পৰা আজি তাৰিখলৈ সেই পৰম্পৰাটো চলিয়ে আছে। তাৰ বাহিৰে আমাৰ ভাদ মাহত আমাৰ নামঘৰত ভকত ৰাতি থাকে, পাঁচ চাৰি প্ৰসংগ হয়, তেনেকৈ আজিলৈকে আমি দেখি আছোঁ। আৰু বিভিন্ন অনুষ্ঠান বুলি ক'বলৈ গ'লে আমাৰ গাঁৱত প্ৰতি বছৰে ৰাস উৎসৱ পালন কৰা হয়। আমাৰ নামঘৰত এখন ভাওনা প্ৰতি বছৰে অনুষ্ঠান অনুষ্ঠিত কৰে। গাঁৱৰ ডেকা গাভৰু সকলোৱে মিলি পেলাই এখন ভাওনা প্ৰতি বছৰেই হয়। তাৰপিছত ক'বলৈ গ'লে আমাৰ বিহু অনুষ্ঠানটো থাকে। এইবাৰ আমাৰ বৰ্ষজোৰা বিহু সোণালী জয়ন্তী উদযাপন কৰা হ'ল। আজি গাঁওখনৰ যিটো মৰকামিলা পৰম্পৰা, সেইকাৰণে আজি সোণালী জয়ন্তী উৎসৱটো পালন কৰিব পাৰিলে। খুব ভাল লাগিছিলে, খুব উলহ মালহে সোণালী জয়ন্তীটো উদযাপন কৰিলে। তাৰপিছত ক'বলৈ গ'লে আমাৰ ইয়াতে সত্ৰীয়া সাংস্কৃতিক বিদ্যালয়ো আছে। মৰিগাঁও মহাবিদ্যালয় আমাৰ গছবাৰীতে অৱস্থিত। আৰু আমাৰ গাঁৱৰ শিশুসকলে বহুত ধৰণৰ সন্মান কঢ়িয়াই আনিছে আমাৰ গাঁওখনলৈ। তেওঁলোকে শিশু নাটকৰ যোগেদি অসমৰ বিভিন্ন ঠাইলৈ গৈছে, শিশু নাট পৰিৱেশন কৰিছে, তাৰ পৰা এটা সুনাম কঢ়িয়াই আনিবলৈও তেওঁলোক সক্ষম হৈছে। সেই পৰম্পৰাবিলাক দেখি আমাৰ এটা সুন্দৰ শিশুসকলে আগবাঢ়ি যাব বুলি পেলাই মোৰো এটা অনুভৱ হৈছে। লগতে শুল প্ৰসংগ, আমাৰ নামঘৰত শুল প্ৰসংগ কৰা হয় সন্ধিয়া। যিখিনি আমাৰ উঠি অহা প্ৰজন্মক শুল প্ৰসংগ শিকোৱা হৈছে, সেই এটা অনুষ্ঠানটো বহুত শলাগ ল'বলগীয়া অনুষ্ঠান। তেনেকৈ গাঁওখনৰ যি কলা সংস্কৃতিৰ মাজেদিয়ে আগবাঢ়ি গৈ আছে।
0: আজিৰ গাঁৱত এদিন অনুষ্ঠানৰ বিশেষ খণ্ডটি আপোনালোকক মৰিগাঁও মৌজাৰ গছবাৰী গাঁৱৰ বিষয়ে অৱগত কৰিলোঁ। গছবাৰী গাঁওখন যাতে আৰু উন্নতিৰ দিশত আগুৱাই যায় তাকেই কামনা কৰিলোঁ। মই মুকুন্দনাথে আজিৰ অনুষ্ঠান সামৰি বিদায় মাগিছোঁ। নমস্কাৰ।
2: গাঁৱত এদিন অনুষ্ঠানটি শুনিলে। শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এতিয়া শুনক কেইটিমান অসমীয়া গীত। অনুষ্ঠানৰ প্ৰথমেই শুনক নন্দনা ৰাজবংশীৰ কণ্ঠৰ এটি গোৱালপৰীয়া লোকগীত।

শ্ৰোতাসকল, আজি বিয়লি 5:30 গয়া ৰাইজৰ অনুষ্ঠানত চামগুৰি পি এম শ্ৰী বৰজুৰি আৰ কে এছ হাইস্কুলৰ শিক্ষকৰ সৈতে হোৱা এটি কথোপকথন প্ৰচাৰ কৰা হ'ব। বৰজুৰি আৰ কে এছ হাইস্কুলত বাণীবদ্ধ হোৱা এই অনুষ্ঠান

আদি শুনিবলৈ নাপাহৰিব আজি বিয়লি 5:30। শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz। অসমীয়া গীতৰ অনুষ্ঠানৰ শেষত এইবাৰ শুনক ডলি দাস আৰু প্ৰকৃতি তামুলীৰ কণ্ঠৰ এটি গীত।

অসমীয়া গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। এফ এম এণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। তাৰ পিছতেই পুৱা 11:05ৰ পৰা বিয়লি 4:29লৈ ক্ৰমে আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিভিন্ন অনুষ্ঠান আৰু বাতৰি শুনিবলৈ পাব।

প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছে। অসম চৰকাৰে 2025-26 খাৰিফ শস্য বিপণন বৰ্ষত 30 জুনলৈকে 6,88,796 মেট্ৰিক টনৰো অধিক ধান ক্ৰয় কৰিছে। যোগাভ্যাসক দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰ্শনক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে মুকলি কৰা গাঁৱে গাঁৱে যোগ মহাঅভিযানৰ অংশ হিচাপে যোগ প্ৰশিক্ষকসকলৰ প্ৰাৰম্ভিক পৰ্যায়ৰ 11-দিনীয়া সংহত প্ৰশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ হ'ব আৰু 13 আগষ্টত সামৰণি পৰিব। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ 16খন জিলাত প্ৰচণ্ড গৰমৰ সতৰ্কবাণী জাৰি কৰিছে। অসমৰ অংকিতা কোঁৱৰে কালি 13 ঘণ্টা 5 মিনিটত ইংলিছ চেনেল সফলতাৰে সাঁতুৰি ৰাজ্য তথা উত্তৰ পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা কৰে। বৰুভূমিৰ বনাঞ্চলৰ পখিলা জৈৱ বৈচিত্ৰত আলোকপাত কৰি বিটিচিৰ বন বিভাগে প্ৰকাশ কৰা এখন পুস্তিকা কালি বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে উন্মোচন কৰে। ফ্ৰান্স আৰু মৰক্কোৱে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত আজি ৰাউণ্ড অৱ 16ৰ এখন খেলত ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু ইংলেণ্ডে যোৱা নিশা মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: অসম আৰক্ষী সেৱাৰ বাবে ছটা, জিলা পৰিবহণ বিষয়াৰ বাবে এটা, আবকাৰী অধীক্ষকৰ বাবে এটা, সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ বাবে এটা, অসম নগৰীয়া প্ৰশাসনিক সেৱাৰ বাবে এটা, শ্ৰম পৰিদৰ্শকৰ বাবে পাঁচটা, আবকাৰী পৰিদৰ্শকৰ বাবে এটা, সহকাৰী নিয়োগ বিষয়াৰ বাবে এটা, উপ পঞ্জীয়কৰ বাবে এটা আৰু গৱেষণা সহায়কৰ বাবে এটা পদ নিৰ্ধাৰণ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ 15টা কেন্দ্ৰত 13,522গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনৰ মহানগৰীৰ উদ্যানসমূহত প্ৰৱেশৰ বাবে অলপতে নতুনকৈ নিৰ্ধাৰণ কৰা মাচুল আজিৰে পৰা প্ৰযোজ্য হৈছে। এই অনুসৰি উজান বজাৰৰ জুৰপুখুৰী উদ্যান আৰু খৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত প্ৰতিজন ব্যক্তিৰ বাবে প্ৰৱেশৰ বাবে 20 টকাকৈ, আমবাৰী শ্বহীদ উদ্যানত 25 টকা, শুৱালকুছিৰ বস্ত্ৰ উদ্যান, হেঙাৰবাৰীৰ অমৃত উদ্যান, আদাবাৰীৰ অটল উদ্যান আৰু ৰাজ্যিক চিৰিয়াখানাৰ সমীপৰ শ্ৰদ্ধাঞ্জলি কাননত প্ৰৱেশৰ বাবে 30 টকাকৈ, পানবজাৰৰ নেহৰু উদ্যানত 50 টকা, ফাঁচী বজাৰৰ উদ্ভিদ উদ্যান, উজান বজাৰৰ সতীৰাধিকা শান্তি উদ্যান আৰু পানবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানৰ বাবে 60 টকাকৈ, পানবজাৰৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰত 150 টকা আৰু পানবজাৰৰ গুৱাহাটীৰ ৰোপৱেৰ বাবে এবাৰত 250 টকাকৈ আদায় লোৱা হৈছে। অৱশ্যে 9 বছৰৰ তলৰ শিশু, 75 বছৰৰ ঊৰ্ধৰ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে উদ্যানসমূহত বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে। আনহাতে প্ৰাতঃ ভ্ৰমণ কৰিবলৈ বিচৰা সকলো লোকৰ বাবে পুৱা 6 বজাৰ পৰা 10 বজালৈ বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা ৰখা হৈছে। ৰাজ্যত 2025 বৰ্ষৰ জুনৰ তুলনাত চলিত বৰ্ষৰ জুনত সামগ্ৰী আৰু সেৱাকৰ অৰ্থাৎ জি এছ টি সংগ্ৰহ 15% বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় জি এছ টি গড়ে 9% বৃদ্ধি হৈছে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনৰ পঞ্জীয়নভুক্ত ঠিকাদাৰসকলৰ সৈতে কালি খানাপাৰাৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত জি এছ টি সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণৰ পাছত সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইদৰে কয়। তেওঁ কয় যে জি এছ টি বৃদ্ধিৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম হিচাপে অসম পৰিগণিত হৈছে। এই ক্ষেত্ৰত কৰ ফাঁকি ৰোধ, ডিজিটেল কৰ ব্যৱস্থা সুদৃঢ় কৰা আৰু কৰৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে সুপৰিকল্পিত পদক্ষেপসমূহে সহায় কৰিছে। বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোনো ঠিকাদাৰে জি এছ টি ফাঁকি দিয়া তথ্য পোহৰলৈ আহিলে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে। তেওঁ ঠিকাদাৰসকলক এই ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম নকৰিবলৈ সতৰ্ক কৰি দিয়ে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই কালি আগৰতলাৰ পৰা পতাকা জোকাৰি অসমৰ শ্ৰীভূমি আৰু আগৰতলাৰ মাজত চলাচল কৰিবলগীয়া উত্তৰ পূবৰ প্ৰথমখন মেমু অৰ্থাৎ বিদ্যুতৰ সহায়ত চলা হৰ্ষ বা মজলীয়া দূৰত্বৰ যাত্ৰীবাহী ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। 3,600গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পৰা এই ৰেলগাড়ীখন চি চি টিভি কেমেৰা আৰু জি পি এছ ট্ৰেকাৰৰ দৰে সা সুবিধাৰে সুসজ্জিত। আগৰতলাত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শাহাই ৰাজ্যখনৰ ৰেল যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে উত্তৰ পূবৰ এই প্ৰথমখন মেমু ৰেলগাড়ীয়ে অঞ্চলটোৰ 2খন চহৰক সংযুক্ত কৰিব। তেওঁ লগতে কয় যে ত্ৰিপুৰাই ৰেল সেৱা সবৰুমলৈ সম্প্ৰসাৰিত কৰা হৈছে। মৈত্ৰী সেতু কাৰ্যক্ষম হৈ উঠিলে সবৰুম ষ্টেচনটোৱে বাংলাদেশলৈ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰিব বুলি তেওঁ উল্লেখ কৰে। বনফুলৰ কবি হিচাপে পৰিচিত যতীন্দ্ৰনাথ দুৱৰাৰ পুণ্যতিথিত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক যতীন্দ্ৰনাথ দুৱৰাই উমৰতীৰ্থ, কথা কবিতা, বনফুল আদি সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যৰ ভেটি শক্তিশালী কৰি থৈ গৈছে। ৰমন্যাসিক যুগৰ শ্ৰেষ্ঠ গীতিকবি হিচাপে পৰিচিত দুৱৰাৰ কবিতাত টেনিশ্যন, চেলি, ৰুছো, খৈয়াম আদিৰ কবিতাৰ প্ৰভাৱ পৰিলক্ষিত হয়। 1955 চনত তেওঁ অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। 1964 চনৰ আজিৰ দিনটোতে 72 বছৰ বয়সত বৰেণ্য সাহিত্যিকগৰাকীৰ মৃত্যু হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ জীৱন, আদৰ্শ আৰু সৃষ্টিৰে অসমীয়া জাতিৰ আধাৰ গঢ়ি যোৱা যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া সাহিত্য জগতৰ চিৰনমস্য সত্তা যতীন্দ্ৰনাথ দুৱৰাদেৱৰ সাহিত্য, চিন্তা আৰু আদৰ্শই আজিও আমাৰ সমাজক আলোকিত কৰি আহিছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কালি কোকৰাঝাৰত বিটিআৰৰ বনাঞ্চলৰ চহকী পখিলাৰ বিচিত্ৰতা বিষয়ক এখন পুস্তিকা উন্মোচন কৰে। বিটিআৰৰ বন বিভাগে যুগুতাই উলিওৱা পুস্তিকাখনত অঞ্চলটোত পোৱা সাধাৰণ পখিলাৰ এখন তালিকা আৰু আলোকচিত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে। পুস্তিকাখনত বিটিআৰক উত্তৰ পূব ভাৰতৰ অন্যতম চহকী পখিলাৰ বাসস্থান হিচাপে আলোকপাত কৰা হৈছে। 3,653 বৰ্গ কিলোমিটাৰ সাঙৰি বি টি আৰৰ বনাঞ্চলত 364 আৰু অধিক প্ৰজাতিৰ পখিলা পোৱা যায়। এই প্ৰজাতিসমূহৰ ভিতৰত কেইবাটাও দুৰ্লভ আৰু বিভিন্ন প্ৰজাতিৰ পখিলা আছে। উল্টাপানী, মানস বনাঞ্চল, হালধীয়া পাখিযুক্ত ৰঙা ফুটৰ পখিলা আৰু জিৰণি লওঁতে পাখি দুখন পাত বা মাটিত সম্পূৰ্ণ চেপেটা কৰি ৰখা ছোৱাইন হোজ ফ্লেট প্ৰজাতিৰ পখিলাৰ লগতে কেইবাটাও দুৰ্লভ প্ৰজাতিৰ বাসস্থান হিচাপে জনাজাত। কোকৰাঝাৰ জিলাত যোৱা 30 জুনত সন্ধানহীন হোৱা এজন যুৱকৰ মৃতদেহ কালি সন্ধিয়া ৰাণীপুৰ চাহ বাগিচাৰ পৰা উদ্ধাৰ কৰা হয়। মৃত যুৱকজন চিৰাং জিলাৰ ৰুণিখাটাৰ খন্থালগুৰি গাঁৱৰ বেনিচাছ মুৰ্মু বুলি চিনাক্ত কৰা হৈছে। যুৱকজন 30 জুনত কোকৰাঝাৰৰ আমগুৰিৰ হুল দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘূৰি অহাৰ পথত সন্ধানহীন হৈছিল। আৰক্ষী সূত্ৰই জনোৱা মতে বেনিচাছক অনুষ্ঠানৰ দিনা কেইবাজনো যুৱকে এখন চাৰিচকীয়া বাহনত উঠাই লৈ গৈছিল। প্ৰাৰম্ভিক তদন্তত যুৱকজনক হত্যা কৰি চাহ বাগিচাৰ মাজত সমাধিষ্ঠ কৰি থোৱা বুলি সন্দেহ কৰা হৈছে। ঘটনাৰ সৈতে জড়িত চৰলাপাৰাৰ সুনীল টুডু নামৰ অভিযুক্তজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে এই কাৰ্যত ব্যৱহৃত চাৰিচকীয়া বাহনখন জব্দ কৰিছে। ঘটনাৰ মূল অভিযুক্ত এলভিয়াছ মুৰ্মু সম্প্ৰতি পলাতক অৱস্থাত আছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। হাইলাকান্দি আৰক্ষীয়ে হাইলাকান্দি বাইপাছ এলেকাত অভিযান চলাই এখন মটৰচাইকেলৰ পৰা 30,000 নিষিদ্ধ য়াবা টেবলেট জব্দ কৰিছে। জব্দ কৰা য়াবা টেবলেটখিনিৰ মূল্য 1.5 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত কৰিমুদ্দিন নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। যোৰহাট কুইজ ফৰামৰ উদ্যোগত মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত বাৰ্ষিক কুইজ অনুষ্ঠান যোৰহাট কুইজ মহোৎসৱৰ অষ্টম সংস্কৰণ কালি অনুষ্ঠিত হয়। যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমিত্ৰ পূজাৰীয়ে উদ্বোধন কৰা এই প্ৰতিযোগিতাত ভালেসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। বিগত এটা দশকৰো অধিক সময় ধৰি যোৰহাট আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত কুইজৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে এই প্ৰতিযোগিতাৰ আয়োজন কৰি অহা হৈছে। প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জিলা আয়ুক্ত জয়শিৱানীয়ে প্ৰতিযোগী আৰু অভিভাৱকসকলক উদ্দেশ্যি অনুপ্ৰেৰণাদায়ক বক্তব্য আগবঢ়ায়। বাৰিষা কালৰ পৰিপ্ৰেক্ষিতত বাক্সা জিলাত প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কালি জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত কিমনেই চাংচানে প্ৰতিটো বিভাগৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰি বান সম্পৰ্কীয় জৰুৰীকালীন পৰিস্থিতিত তাৎক্ষণিকভাৱে সঁহাৰি জনাবলৈ সকলোকে আহ্বান জনায়। তেওঁ বিভাগসমূহক বানপ্ৰৱণ অঞ্চলসমূহত নিয়মীয়াকৈ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰিবলৈ আৰু আশ্ৰয় শিবিৰসমূহত বিশুদ্ধ খোৱাপানী, উপযুক্ত অনাময় ব্যৱস্থা, খাদ্য, ঔষধ, আঁঠুৱা, পশু চিকিৎসা সেৱা তথা অন্যান্য প্ৰয়োজনীয় সুবিধাসমূহ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বিভাগসমূহক জৰুৰীকালীন সামগ্ৰী পৰ্যাপ্ত পৰিমাণে মজুত ৰাখিবলৈও নিৰ্দেশ দিয়ে। ফ্ৰান্স আৰু মৰক্কো বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্ৰান্সে যোৱা নিশা ফিলাডেলফিয়াত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পাৰাগুৱেক 1-0 পৰাস্ত কৰে। অধিনায়ক কিলিয়ান বাপ্পে খেলৰ 70 মিনিটত পেনাল্টিৰ সহায়ত ফ্ৰান্সৰ হৈ বিজয়সূচক গলটো দিয়ে। ফ্ৰান্স কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে মৰক্কোই হিউষ্টনত অনুষ্ঠিত প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডাক সহজে 3-0 পৰাভূত কৰে। প্ৰতিযোগিতাত আজি নিশা 1:30 বজাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। অসম লোকসেৱা আয়োগৰ অধীনৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনৰ উদ্যানসমূহত প্ৰৱেশৰ বাবে নতুনকৈ নিৰ্ধাৰিত মাচুল আজিৰে পৰা প্ৰযোজ্য। শ্ৰীভূমি আগৰতলা সংযোগী উত্তৰ পূবৰ প্ৰথমখন মেমো ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ আৰু বি টি আৰৰ বনাঞ্চলৰ চহকী পখিলাৰ বিচিত্ৰতা বিষয়ক পুস্তিকা উন্মোচন। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 1:40
1: याराना फिल्म का ये गीत आप सुन रहे थे किशोर कुमार और साथियों की आवाजें, अनजान के बोल, राजेश रोशन का संगीत और कार्यक्रम में वक्त एक अंतराल का।

0: ಆಕಾಶವಾಣಿ বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়ালৈ যাব। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত কাইলৈ আৰু পৰহিলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে 1 জুলাইৰ পৰা ভি ভি জি ৰামজী আইন 2025 সফলতাৰে বলবৎ হোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে সুপ্ৰসিদ্ধ পাণ্ডৱানী গায়িকা কিজনবাইৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আজি নিশা ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈৰ পৰা ইণ্ডোনেছিয়াৰ ভ্ৰমণে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰিব। ইণ্ডোনেছিয়াস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত সন্দীপ চক্ৰৱৰ্তীয়ে জাকাৰ্টাত আকাশবাণীৰ সৈতে হোৱা সাক্ষাৎকাৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কাইলৈৰ পৰা 8 জুলাইলৈকে প্ৰধানমন্ত্ৰী মোদীৰ ইণ্ডোনেছিয়া ভ্ৰমণকালত দুয়ো দেশৰ মাজত অৰ্থনৈতিক বিনিময় শক্তিশালী হ'ব পৰাকৈ 9 ক্ষেত্ৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। দুয়োখন দেশৰ মাজত সম্পৰ্কৰ কোনোধৰণৰ নেতিবাচক বিষয়ৰ সূচনা হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীচক্ৰৱৰ্তীয়ে কয় যে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত কোনো বিষয়ত মতবিৰোধ বা বিবাদৰ সৃষ্টি হোৱা নাই আৰু বিকশিত ভাৰত তথা গোল্ডেন ইণ্ডোনেছিয়া গঢ় দিয়াৰ ক্ষেত্ৰত দেশ দুখনে শক্তিশালী কৌশলগত অংশীদাৰিত্বৰে কাম কৰি গৈছে। সৰ্বাত্মক কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত তেওঁ কয় যে এই পদক্ষেপৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আছে। ইয়াৰ ভিতৰত প্ৰতিৰক্ষা আৰু নিৰাপত্তা অন্যতম বুলি তেওঁ কয়। তেওঁ লগতে কয় যে সম্প্ৰতি 30 বিলিয়ন ডলাৰৰ বাণিজ্যৰ স্থিতিক ভৱিষ্যতে অধিক শক্তিশালী কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে। ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত পাৰস্পৰিক বিনিয়োগ বৃদ্ধিৰ লগতে সামুদ্ৰিক প্ৰতিবেশী হিচাপে যোগাযোগ আৰু সামৰ্থ্য বৰ্ধনৰ ক্ষেত্ৰতো দেশ দুখনে কাম কৰি গৈছে বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণকালত সামুদ্ৰিক সুৰক্ষা, মহাকাশ সহযোগিতা, তথ্য প্ৰযুক্তি বিজ্ঞানকে ধৰি বিভিন্ন ক্ষেত্ৰত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ কয়। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত কাইলৈ আৰু পৰহিলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব। এই আলোচনাত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ্য বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধি আদি বিষয়ত গুৰুত্ব দিয়া হ'ব। বৈঠকত অংশগ্ৰহণকাৰীসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত দেখা দিয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰকে ধৰি ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বিষয়েও আলোচনা কৰিব। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণাপত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। ভাৰতৰ অধ্যক্ষতাত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলা কাৰ্যগোটৰ দুদিনীয়া বৈঠক কাইলৈ কেৰালাৰ কোচিত আৰম্ভ হ'ব। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বৈঠকত ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰৰ শীৰ্ষ চৰকাৰী বিষয়াসকলে অংশ ল'ব। বিষয়াসকলে বিভিন্ন খণ্ডত মহিলাৰ সবলীকৰণ আৰু মহিলা নেতৃত্বাধীন বিকাশৰ সৈতে সম্পৰ্কিত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত ভাগ ল'ব। এই বৈঠকে সদস্য ৰাষ্ট্ৰসমূহক মহিলা নেতৃত্বাধীন বিকাশ সন্দৰ্ভত আলোচনা তথা সহমত পোষণৰ সুযোগ দিব। উল্লেখযোগ্য যে ব্ৰিক্ছ মহিলা ট্ৰেকে 4টা মুখ্য বিষয়ক অগ্ৰাধিকাৰ দিছে। এইসমূহ হৈছে প্ৰশাসন আৰু নেতৃত্বত মহিলা, মহিলাৰ ডিজিটেল আৰু বিত্তীয় অন্তৰ্ভুক্তিকৰণ, মহিলা উদ্যমিতা আৰু কৌশল বিকাশ তথা জলবায়ু কাৰ্যকৰিতা, খাদ্য সুৰক্ষা আৰু পৰিপুষ্টিৰ ক্ষেত্ৰত মহিলাৰ ভূমিকা। এই বৈঠকে অহা 8 আৰু 9 জুলাইত হ'বলগীয়া ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলা মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ বাবে শক্তিশালী ভেটি গঢ়ি তুলিব বুলি মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে 1 জুলাইৰ পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান ভি ভি জি ৰামজী আইন 2025 সফলতাৰে বলবৎ হোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অভিযানৰ অধীনত ৰাজ্যসমূহলৈ 25,000 কোটি টকাৰ সাহায্য মুকলি কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি কাৰ্যকৰী কৰিবলৈ 3 বছৰৰো অধিক সময়ৰ প্ৰয়োজন হৈছিল, কিন্তু ভি ভি জি ৰামজী আইনখন মাত্ৰ এদিনতে বলবৎ কৰা হৈছে। শ্ৰীচৌহানে কয় যে বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ দিশে দ্ৰুতভাৱে অগ্ৰসৰ হোৱাৰ উদ্দেশ্যে এই আইনখনৰ অধীনত পৰৱৰ্তী 5 বছৰত 2,86,000 পঞ্চায়তত 7,50,000 কোটি টকা বিনিয়োগ কৰা হ'ব। পেট্রোলিয়াম আর প্রাকৃতিক গ্যাস মন্ত্রালয়ে ভূটানে ভারতের পৰা 20% ইথানল মিহলি পেট্রোল আমদানি করবলে অস্বীকার করা বলে সামাজিক মাধ্যমযোগে প্রচারিত বাতৰি খণ্ডন করেছে। মন্ত্রালয়ে প্রকাশ করা মতে এই বাতৰি সম্পূর্ণরূপে ভুয়া আর তেল বিপণন কোম্পানীসমূহে এনে ধরনের কোনো প্রস্তাব আগবঢ়া নাই। ভূটানলে 20% ইথানল মিহলি পেট্রোল রপ্তানি করার কোনো প্রস্তাব নাই বলে মন্ত্রালয়ে স্পষ্ট করে দিছে। পেট্রোলিয়াম আর প্রাকৃতিক গ্যাস মন্ত্রালয়ে জনসাধারণক মন্ত্রালয় আর তেল বিপণন কোম্পানীসমূহের তথ্যহে বিশ্বাস করবলে আহ্বান জানাইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সুপ্ৰসিদ্ধ পাণ্ডৱনী গায়িকা তিজন বাইৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে তিজন বাইয়ে তেওঁৰ শক্তিশালী কণ্ঠ, প্ৰভাৱশালী উপস্থিতি আৰু অনন্য উপস্থাপন শৈলীৰে মহাভাৰতৰ কাহিনী প্ৰস্তুত কৰি মঞ্চত জীৱন্ত কৰি তুলিছিল। তিজন বাইয়ে তেওঁৰ অসাধাৰণ প্ৰতিভা, সমৰ্পণ আৰু বছৰজোৰা কঠোৰ সাধনাৰে ছত্তীশগড়ৰ চহকী পাণ্ডৱনী পৰম্পৰাক ভাৰতৰ লগতে বিদেশত স্বীকৃতি দিবলৈ সমৰ্থ হৈছিল বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। তেওঁ লগতে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰৰ দিশত তিজন বাইৰ অৱদান সদায় স্মৰণীয় হৈ ৰব বুলি জানিবলৈ দিয়ে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এটা বাৰ্তাত তিজন বাইৰ অনন্য কণ্ঠ, শক্তিশালী পৰিৱেশন আৰু অসাধাৰণ শিল্পৰ কথা উল্লেখ কৰি কয় যে তেওঁ ভাৰতৰ বৰ্ণাঢ্য লোক সংস্কৃতিৰ পৰম্পৰাক, বিশেষকৈ মহাভাৰতৰ কাহিনীসমূহক সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজলৈ লৈ গৈছিল। শ্ৰীৰাধাকৃষ্ণনে তিজন বাইৰ পৰিয়াল, তেওঁৰ সহস্ৰ অনুগামী তথা ছত্তীশগড়ৰ জনসাধাৰণলৈ শিল্পীগৰাকীৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তাত কয় যে পাণ্ডৱনী গায়িকাগৰাকীয়ে ছত্তীশগড়ৰ এই লোক কলাবিধৰ অনবদ্য প্ৰদৰ্শনৰ জৰিয়তে গোলকীয় স্বীকৃতি লাভ কৰিছিল। গায়িকাগৰাকীৰ মৃত্যু কলা সংস্কৃতিৰ জগতখনৰ বাবে এটা অপূৰণীয় ক্ষতি বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে কাইলৈৰ পৰা ছুইজাৰলেণ্ডৰ জেনেভাত হ'বলগীয়া কৃত্ৰিম বুদ্ধিমত্তা প্ৰশাসন সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ গোলকীয় আলোচনাত ভাৰতৰ প্ৰতিনিধিসকলক নেতৃত্ব দিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই গোলকীয় সন্মিলন হৈছে বিশ্বজনীন আৰু বহু অংশীদাৰযুক্ত এখন মঞ্চ, যাক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰস্তাৱৰ অন্তৰ্গত গোলকীয় ডিজিটেল চুক্তিৰ অংশ হিচাপে গ্ৰহণ কৰা হৈছিল। এই সন্মিলনে কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় প্ৰশাসনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত অনন্য সুযোগ প্ৰদান কৰিব। চৰকাৰে সামাজিক মাধ্যম ইনষ্টাগ্ৰামত ধন দি প্ৰচাৰ কৰা বিজ্ঞাপনত শিশুৰ যৌন শোষণ আৰু দুৰ্ব্যৱহাৰৰ সামগ্ৰীৰ প্ৰচাৰক লৈ মেটাক কঠোৰ সতৰ্কতা জাৰি কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে চৰকাৰে ইনষ্টাগ্ৰামত এনেধৰণৰ বিজ্ঞাপন আৰু বিষয়বস্তুৰ প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে মেটাৰ পৰা 7 দিনৰ ভিতৰত এই বিষয়ত বিস্তৃত স্পষ্টীকৰণ দাবী কৰিছে। ইয়াৰ পূৰ্বে মন্ত্ৰালয়ে ইনষ্টাগ্ৰামত এনেধৰণৰ আপত্তিজনক বিষয়বস্তুৰ প্ৰদৰ্শনক লৈ দাখিল কৰা তথ্যসমূহ পৰীক্ষা কৰে আৰু মেটাৰ সঁহাৰি বিচাৰি নিৰ্দেশ জাৰি কৰে। বাৰ্ষিক অমৰনাথ যাত্ৰা ব্যাপক উৎসাহ উদ্দীপনাৰে আৰম্ভ হৈছে। যাত্ৰাৰ প্ৰথম দুদিনত ইতিমধ্যে 32,313 গৰাকী তীৰ্থযাত্ৰীয়ে পবিত্ৰ অমৰনাথ গুহা দৰ্শন কৰিছে। ইপিনে অমৰনাথ তীৰ্থযাত্ৰীৰ চতুৰ্থটো দল আজি পুৱা কটকটীয়া নিৰাপত্তাৰ মাজত জম্মু ভগৱতী নগৰ যাত্ৰী নিবাসৰ পৰা ৰাওনা হয়। সৰুবৰ 219খন বাহনেৰে ৰাওনা হোৱা দলটোত 6,731 গৰাকী তীৰ্থযাত্ৰী আছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আজি নিশা 1:30 বজাত ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত ইতিমধ্যে ফ্ৰান্স আৰু মৰক্কো কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। ফ্ৰান্সে যোৱা নিশা ফিলাডেলফিয়াত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পাৰাগুৱেক 1-0 গলত পৰাস্ত কৰে। অধিনায়ক কিলিয়ান বাপ্পে খেলৰ 70 মিনিটত পেনাল্টিৰ সহায়ত ফ্ৰান্সৰ হৈ বিজয়সূচক গলটো দিয়ে। ফ্ৰান্স কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে মৰক্কোই হিউষ্টনত অনুষ্ঠিত প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডাক সহজে 3-0 গলত পৰাভূত কৰে। মৰক্কোৰ অজিদিনে উনাহিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰি দ্বিতীয়াৰ্ধত 2টা গল দিয়ে। ছফিয়ান ৰহিমীয়ে খেলৰ অন্তিম সময়ত 3টো গল দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ 3-দিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়ালৈ যাব। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত কাইলৈ আৰু পৰহিলৈ ব্ৰিক্স ৰাষ্ট্ৰৰ মাদকদ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে 1 জুলাইৰ পৰা VBG-RAMJI আইন 2025 সফলতাৰে বলবৎ হোৱাক লৈ সন্তুষ্টি ব্যক্ত কৰিছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে সুপ্ৰসিদ্ধ পাণ্ডৱনী গায়িকা তিজন বাইৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আজি নিশা ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: थी कि सुरीला सफर जब शुरू किया था तो कड़ी धूप थी कि हमने जल्दी से कपड़े धोकर सुखा दिए, और देखते ही देखते काली घटा छा गई और बादल गरजने लगा, अंधेरा सा होने लगा। कैसा मौसम करवट अचानक से लेता है, इसलिए तो कहते हैं भगवान की कुदरत, भगवान की रहमत, भगवान की बरकत। सच में लाजवाब है, सुख और दुख दोनों अतिथि हैं, दोनों का सम्मान करें, चाहे धूप हो चाहे काली घटा छाए, दोनों में हम मस्त रहें। एक और साथी ने हमारे कहा है, बात बता रही हैं कि किस चीज़ की ज़रूरत है, तो वो कह रहे हैं कि गर्मियों में नहीं, पल पल पल कैसे कटेगा, ये हमने पूछा था, तो वो कह रहे हैं कि जब इलेक्ट्रिसिटी बोर्ड के प्री प्लानिंग के कारण 5-6 घंटे की बिजली चली जाए तो वो ऐसा लगता है कि कैसे कटेगा ये पल, और गर्मियों का मौसम हो तो ये तो बड़ा ही मुश्किल हो जाता है। हमारे एक साथी ने किस्सा लिख भेजा है कि जब वे स्कूल में पढ़ते थे उस वक्त एक आस दिल में लिए घूमते थे जो कभी पूरी नहीं हुई। दरअसल मैं बचपन से अमिताभ जी का फैन था, रात दिन उनके बारे में सोचा करता था, उनके जैसा बनना चाहता था, उनकी फिल्में देखता था, उनके जैसे हेयर स्टाइल रखता था, उनके जैसे बेल बॉटम की पैंट पहनता था और आईने के सामने खड़े होकर उनकी फिल्मों के संवाद बोला करता था। स्कूल में भी ऑफ पीरियड में उनके संवाद बोलता था, इसके लिए टीचर की मार भी पड़ती थी। बड़ा होता गया, जीवन की सच्चाइयां उलझने सामने आती गई और अमिताभ बनने का सपना सपना बनकर ही रह गया। भाई कोई बात नहीं, आप अपने जीवन में तो कुछ ना कुछ बने ही हुए हैं। और हमारे एक और साथी का कहना है कि संडे को तो और भी ज्यादा काम हो जाता है, छुट्टी के दिन तो दिन छोटा हो जाता है, ऐसा लगता है कि चार हाथ हो जाएं। भाई ये वाली तो आपकी ख्वाहिश ना पूरी हो, हम ये मानना चाहते हैं, क्योंकि चार हाथ हो जाएंगे तो उतना ही काम भी बढ़ जाएगा। हमारे एक और साथी कह रहे हैं कि ज़रूरत है मूसलाधार बारिश की, तो जल्द ही आपकी ये ज़रूरत पूरी हो जाएगी, क्योंकि प्रकृति इन ज़रूरतों को ज़रूर पूरा कर देती है। लेकिन आप हमें ये बताइए कि कौन सी ऐसी आशाएं आपके पास हैं जो पूरी हो रही हैं और पूरी हो जाएंगी जल्द ही, ऐसी आपकी आशा है। साथ में ये भी बताइए कि किस फिल्म का ये गीत है।